মন্দি আৰু ইঞ্চুৰেঞ্চ সুধাৰ কৰি দিবলৈ মাদা দি আছে। সুধা হিচাপ প্ৰেক্টিচ কৰি পৰা থিং আৰু মাজল মজবুত কৰি কিনে হিলাহিলিটি তাকাত কৰি দি আছে। ইণ্টাৰনেশ্যনেল ডে অফ য়োগা চুৰ হ'বলৈ থাকিয়া সময় আহিবি আমি খানবা হেলডিয়াৰ আৰু বেলেঞ্চ ফিউচাৰ কাৰণে কমিটমেণ্ট ৱাপাছ ৰাখিব। খবৰ চেষ্টি হেডলাইনছ দুবাৰ জনাই আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীবা কৈছে কি মহিলা কাণ্ডা অলগ অলগ চেক্টৰ্ছে ডাঙৰ কাম কৰি আছে। নাগালেণ্ড গভৰ্ণৰ নান্দ কিশোৰ য়াদৱৰা কৈছে কি জীৱন বাজাই দিবলৈ ভলেণ্টৰি ব্লাড ডনেশ্যনটো চবচে দৰকাৰ আছে। বিজেপি নাগালেণ্ড বা পি এম মোদী নিজেৰে বদলাব গভৰ্ণেন্স লগা বাৰু চাল দি বাধাই দিছে আৰু ডেপুটি চিফ মিনিষ্টাৰ ৱাই পাটন আৰু মিনিষ্টাৰ টিমচেন ইন্না লগৰা ছয়টা নাগা চিভিলিয়ানছকো দি খাংপেদি মৰাই দিয়াৰ ওপৰত নিন্দা কৰিছে। ঈদৰ লগত আজি চাম লগা খবৰ ইমান দি শেষ কৰি আছে। শুনি থাকিবি কালি ফুজো 7:25 নাগামিজ খবৰ আনি দিবলৈ আছে।